non studio guria por por pai truck plengsi pinia transmission along copy pc kerot kepar juik jima chethan maxina por pai truck raminit kepa por kangdu kardomalon arjik longji por pai truck raminit thomke pra pho por nili lamthe jamek angdeng along pen somoting lengpi lamjer kethan arjik longji por pai truck raminit plikepa por karbi লোনবাৰী মালুন আৰ্জিক লংজি পৰফাই ট্ৰক্সিৰা মিনিট কেপাপৰ আকাশবাণী ডিফু ষ্টেচন অলং পেন কাপাচে তাক চেং লামেদা জাইমেক আংডেং অলং পেন ইণ্টাৰনেশ্যনেল লিটাৰেচি ডে পেন পাচে তন্দুনচি ৱেলচিং হানচি লাপেন হুট পেং হেভেলেন তিমুং পিয়াং বংচি হুটচিপুট আৰ্জিক লংজি পৰফাই ট্ৰক্সিৰা মিনিট প্লি কেপাপৰ লুন চিটোৱা লুন আৰ্জিক লংজি

0: so aning sang rang son do kok ti an memen ridun phi thekale rati kitab klang lo si tame hola kapur hi ye tumare deng le dela la song bong is a dak lo kok son kapur hi ye tumta hola kitab ke tok tum pen sipot sipote bok khade ke tok tumta hola kapur hi ye tum long ben sipote bok khade la ma si tok bang tum ja samet ke a tok po kitab nang le det pori bi bang le poning ki oiro kok ti la pen jak tum bang ke kitab puring tum ong ne tenge tok tok te sa me tum long reden kitab ong le det ti pula so bang apso dak lo kok ti tek long long le tum long na tum aro anun tin mala bochin ki la te ar jlong thai mane kitab puring tum dok tame chonam thai abre ti jo pa het ti do ngi adek la tok bang tum bang ke kaning ri thado do ne tum kitab ke nang nam bilun bang abre ti jo pul soning ri kok ti la ma se ne li ben o we ki mi tum han li chunri la lo jongsi ko mane ke tok the ka tum do ke tok aning ki hang do pulo dang te na tum ke tok chikhang khide nangi na lige tok chok chok che la bang chilang unang ni lo tok lang pule tum tok si pe klang lang po
1: klang lo
0: e phong si tok te pu te ke chok chok che chi ni lo bang ta me nang puri dun de pin ban ngen jong nek thilo no pek tum sa me
1: klang lo
0: la pe hala ke tok tek the tum ke tok talent mason pule yo la so bang khabari tum sa me tok lek the pura ni li ni ke nyar pu avelo purang pun pun de nang ji hala ke tok atum long cirapun ji cirapun pulo dang te ke pilo alang tum haning pabin de nang ji ka kita aning thudu nang ji aning pangtang nang aning pathe nang ji anparta kitab nam pidu nang ji nal kitab namo si hemchi binang ji ben purhi si alang le ke tokela puson lo dason ki le dam lo kle lam de lo pula so bang ka kete tum idum feedback sona de chipi den nang ji ir tum kar bia ha tok bang ham phang long so bang ka dure dupik la feedback chipi avda ko mane ke tapak lang po ye ko mane bang lam pon po pata ka purhi dam bang ta purhi po ta hai ba purhi das ta hai tame hala tok bang phan ni tum positive criticism bang pidin bang pidin de tela criticism asi avedet tial bang laya me hino ta thand de tela asi la ke thanun bang ta tum pakeng nun ke thanun pan pakeng nun ma ke nang so la
1: kalang la
0: na so hin matala tok bang bang mi thang pan improve un po
1: kala ha op la i dang te mu het nang li ke than lam uve barim pen uve ki mi la so ada abang the u lo ason ko son zila ka pachi chu po nang li ma tha teng pula te
0: pura important te la ke non ta podo lang ka keta better late than never pu mon de li lu la se ka keta there a pod damelo pu ne la se non se tame owe barim pulang ko phe non pe na ningkan phok ke ba arta pe na bal hai tum ma ke alang le tum tame alang hem sumar tum phan sumar tum phan hi thi pen tame kitab nam pon se hem along la hai kitab pu thak a pod do hut por hi si che than na pen ching wa irap nang po la lo la lo te alang tum na being hoi pu nang po la dak eson man ke ala kitab ke tok bang phan a pu thak ka chini na do po alang le la ke tok bang ko pi si ke tok tok ma alang li ko son se ka ma tha ma pir the pu thak la hai chini pon par ta ये तुम कर मिथांग कर बिया लाम फनका चिंग होन ए मिथांग लाम कर बिया लाम चिप थेक ला सोपंत में आले दो पो हेमलो नॉन के तुम हेमलो पुल लांग लोन बोते असमिस किताब इंग्लिश किताब है होसी तुम दो ओलो हेमलो के असे चिंकी थान तुम लहाय किताब बो थाक से मन मन थान रंग ती से होला नो बंके ला सो लंग के तुम कर बिया किताब के टॉक बंग आले लोंग दिला लके बा कर बिया लाम समय ले विद तुतिला
1: ओय ओय कलांग ला सोशल मीडिया पेन ना जोक कर बिया ला मेट लाम चोंग फन अकी मे अकहिनो अबो थाक नंग ली थानी जिमा
0: ओ social media pen karbialam han nilige thenglong akimi ipsi du choji kahino ke thangta be mapu langdamote athema hursido ile tum karbi karbi dum de delo anutin da mela obike mi tum tumla ham social media ham pa satai long ke tok tok ke cheng jeng cheng ke adak pathi hek pen tok tok mate short form me tok du odhi si nang nang dim ng putok lok so bang so ajutang du odhi si to me non non kan hini isi hini yang bang tum thelong lo la so bang pray bomb lo pajo pe
1: adak
0: social media lo mesti mulut cepakeng seroi lah di lama si esol mangke akemi edak mesti cepakeng lo cok de lo mangke pleng lim metok tum si ong lo non ke nelai pure mangke tihek pen tok non at play pa pleng lim metok non stam ya karbia lam ke tok bom lo mate la se karbia lam la ke kibedon ke abira so dim lo mangke la pen ale ke lalo jong si ritum social media cha tai long dame tum karbia lam met jong si palo tek tumo hirjir lam hancha pu tak tak cha thanong si tum dober lo pu dang te ইলে তুমলা কিতাব পড়হি আপর চিলং লে দেতে তুমস্তমে দি অং ডং ডং কে হেম সাইড অফ এক পিক কা পড়হি কিতাব ওদং কি পড়হি জি পকে আপর চিলং লে দেতে তাই মানে লাসে হলা সোশ্যাল মিডিয়া লং ওসি থেকলং ফেসবুক লং ইউটিউব লং দমে ওসি থেকলং নপতে দাক বংকে কিলাং আপস মুনি তো নিং আরং চেতে ঠিক আছে লাসে দাক মেন সে তুম পন থেকলো পুরোতে লাগে আলি দপি খাং জাংলো দহিসি কারবি হে জিরে চাতাই পু ইসিয়া গ্রুপ দো কিসি কিচি পতে সোনা বিবম লো সোপেনা জক পেনানলা তুম হিরজির কে টক থেকে তুম ডাক পেন আন হিরজির জি পকলাং লো লাপেন টক বাং তুম মেচি চিনি সে রয় লং লো সো লা সোন সে কা প্রেক প্ল্যাটফর্ম মানে কা প্রেক চা তাই দাং পুপি বন বম সোন থেদি আনিং হ্যাং হ্যাং তো নো তুম লং কন্টেন্ট ক্রিয়েটর ডোপিক পিলো কা থেকে উল লা তো আছে কন্টেন্ট ক্রিয়েটর

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: প্ৰদূষণ সৃষ্টি কৰা উদ্যোগ আৰু শিলৰ কুৱেৰী, ইটাভাটাৰ পৰা সেউজ কৰ সংগ্ৰহৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত, বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজা দিন, ৰাজ্যজুৰি সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ আয়োজন, চৰকাৰী কাৰ্যালয়ত চলি থকা মধ্যভোগীৰাজ বন্ধ কৰাৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাৰ পৰ্টেল মুকলিৰ সিদ্ধান্ত, নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে জিলাখনত নিৰ্বাচনী আচৰণ বিধি বলবৎ, আৰু 19 ছেপ্টেম্বৰৰ পৰা জাপানৰ আই চি নাগুয়াত চলিত বৰ্ষৰ এছিয়ান গেমছ। ৰাজ্য চৰকাৰে অসমৰ বিভিন্ন খণ্ডত সেউজ উপকৰ আৰোপৰ বাবে অসম সেউজ উপকৰ নীতি 2026ৰ পৰিকাঠামোত অনুমোদন জনাইছে। ইয়াৰ অধীনত শিলৰ কুৱেৰী, ইটাভাটা, আমদানি কৰা কাঠ আদিত সেউজ উপকৰ আৰোপৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে। দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে চলিত বৰ্ষৰ 1 নৱেম্বৰৰ পৰা 2027ৰ 13 জানুৱাৰীলৈ খেল মহাৰণ আৰু শিশু খেল মহাৰণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁ জনোৱা মতে 12 বছৰ অনুৰ্ধৰ শিশুসকলৰ বাবে শৈশৱ ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হ'ব। শৈশৱ ক্ৰীড়া সমাৰোহত 300 প্ৰতিশ্ৰুতি সম্পন্ন খেলুৱৈক চিনাক্ত কৰি

0: লোকৰ উৎকৰ্ষ সাধনৰ বাবে চৰকাৰে প্ৰশিক্ষণ আৰু সা সুবিধা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই প্ৰতিযোগিতাসমূহত চৰকাৰে এথলেটিক্স, যোগাসন, দবা, বক্সিং, একুৱাথলন, ফুটবল, ভলীবল আৰু সাঁতোৰ এই আঠটা শাখা সামৰি লোৱাৰ সিদ্ধান্ত লৈছে। 2025-26 বৰ্ষৰ বাবে নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক চৰকাৰে বিনামূলীয়া চাইকেল বিতৰণৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে 109,38,00,000 টকাত কেবিনেটে অনুমোদন জনাইছে। পৰৱৰ্তী 2,00,000 চৰকাৰী নিযুক্তিৰ বাবে বৰ্তমানৰ কৰ্মচাৰীসকলৰ পদোন্নতিৰ বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লৈ নিয়মিত পদোন্নতি দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চৰকাৰী কৰ্মচাৰীসকলৰ যোগ্যতা নিৰূপণকাৰী সেৱাৰ সময় 4 বছৰৰ পৰা 3 বছৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ অংশ হিচাপে অসম সচিবালয়ৰ কম্পিউটাৰ অপাৰেটৰ পদৰ পৰা কনিষ্ঠ প্ৰশাসনিক সহায়ক পদলৈ পদোন্নতিৰ বাবে প্ৰয়োজনীয় সেৱাকাল 4 বছৰৰ পৰা 3 বছৰলৈ হ্ৰাস কৰাত কেবিনেটে অনুমোদন জনাইছে।
1: 2,00,000 চৰকাৰী নিযুক্তিৰ বাবে অত্যন্ত প্ৰয়োজনীয় হৈছে পদোন্নতিটো যাতে নিয়মিত হ'ব পাৰে। আমাৰ অসম সচিবালয়ত বৰ্তমান কম্পিউটাৰ অপাৰেটৰসমূহ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হ'বৰ কাৰণে 4 বছৰ চাকৰি কৰিব লাগে আৰু 4 বছৰ নোহোৱালৈকে তেওঁলোকে প্ৰমোশ্যন নাপায়। কিন্তু ইয়াক যদি আমি 3 বছৰলৈকে নমাই দিওঁ, প্ৰায় 300 ল'ৰা ছোৱালীয়ে প্ৰমোশ্যন পাব, এটা প্ৰমোশ্যনৰ আনন্দ পাব। দ্বিতীয়টো এপইণ্টমেণ্ট লেভেল পৰ্যায়ত আৰু 300 অতিৰিক্ত পদ খালী হ'ব। সেই দৃষ্টিভংগীৰ পৰা ৰাজ্য চৰকাৰে আজি কোৱালিফাইং ছাৰ্ভিচ ফৰ দ্য পোষ্ট অফ কম্পিউটাৰ অপাৰেটৰ টু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট 4 বছৰৰ পৰিৱৰ্তে 3 বছৰলৈকে আমি হ্ৰাস কৰিছো।
0: আনহাতে সামৰিক বাহিনীত কৰ্মৰত অসমৰ যুৱক যুৱতীসকলৰ চাকৰিৰ সৰ্বোচ্চ সীমা 45 বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্তও কেবিনেটে গ্ৰহণ কৰে। কৰ আয়ুক্তালয়ৰ পুনৰ্গঠনতো কালি অনুষ্ঠিত কেবিনেটে অনুমোদন জনায়। ইয়াৰ অধীনত 157টা নতুন বিধিসন্মত বিষয়াৰ পদ আৰু 4টা তথ্য প্ৰযুক্তি বিষয়াৰ পদ সৃষ্টি কৰা হ'ব। GST ব্যৱস্থাৰ সৈতে সংগতি ৰাখি বৰ্তমানৰ কাৰ্যকৰী জোনৰ সংখ্যা 10ৰ পৰা 11লৈ বৃদ্ধি কৰাৰ লগতে বৰ্তমানৰ পদসমূহৰ পুনৰ নামকৰণৰ ক্ষেত্ৰতো কেবিনেটে অনুমোদন জনায়। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজা দিন। 1926 চনৰ আজিৰ দিনটোতে শদিয়াত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকা এগৰাকী গীতিকাৰ, কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, লেখক, সাংবাদিক আৰু ৰাজনীতিবিদ হিচাপে পৰিচিত আছিল। 2011 চনৰ 5 নৱেম্বৰত মৃত্যু হোৱা শিল্পীগৰাকীৰ এইবেলি জন্ম শতবৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে।

আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গীত গোৱা শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত মাত তথা সৃষ্টিৰাজিক যুগ যুগ ধৰি চিৰ প্ৰবহমান কৰি ৰখাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰূপায়িত শতবৰ্ষ উদযাপনৰ সামৰণি কাৰ্যসূচীত আজি জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুসৰি পুৱা 9:30 বজাত হ'বলগীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বিশেষ অতিথি হিচাপে উপস্থিত থাকিব। বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে নিৰ্দিষ্ট বক্তা হিচাপে ভূপেন হাজৰিকাৰ বৰ্ণিল জীৱন আৰু বৈচিত্ৰপূৰ্ণ অৱদান সন্দৰ্ভত আলোকপাত কৰিব। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, বিশ্বজিৎ দৈমাৰী, কৌশিক ৰায়, সুকান্ত বৰগোহাঁই, সাংসদ দিলীপ শইকীয়া আৰু বিজুলী কলিতা মেধি উপস্থিত থকাৰ কথা। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ উপজা দিনৰ উলগ তথা শ্ৰদ্ধা জনাই সদৌ অসম ছাত্ৰ সন্থাই আজি বিয়লি 6 বজাত দীঘলী পুখুৰী পাৰত উদ্দীপনা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰিব। পুৱা 10:30 বজাত দীঘলী পুখুৰী পাৰৰ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত 100 গৰাকী লোকে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিব। শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান নতুন দিল্লীৰ ভাৰত মনোৰমত অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত আজি তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গাম তোমাৰে গান শীৰ্ষক এখন সংগীতালেখ্য পৰিৱেশন কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ টিংখাং সমজিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাজগড়ৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানত আজি শিল্পীগৰাকীৰ স্মৃতিত সমূহীয়া বন্তি প্ৰজ্বলন, মুকলি সভা, বঁটা বিতৰণী, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে।

0: হৈছে। কামৰূপ জিলাৰ আমিনগাঁৱতো আজি ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ আয়োজন কৰা হৈছে। এই উদ্দেশ্যে আজি পুৱা আমিনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয়। মহান শিল্পীগৰাকীৰ কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিৱেশন কৰাৰ লগতে কেইবাটাও গীতেৰে শিল্পীগৰাকীৰ বিশাল সৃষ্টিৰাজিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়। পাটাচাৰকুছিতো আজি ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। সন্ধিয়া 7 বজাত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত ৰূপম ভূঞা আৰু বিদ্যাসাগৰে ডঃ হাজৰিকাৰ কেইবাটাও কালজয়ী গীত পৰিৱেশন কৰিব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিবলগীয়া এই সাংস্কৃতিক অনুষ্ঠানত সংগীত শিল্পী সদানন্দ গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। গোৱালপাৰাতো আজি ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন থানাকে ধৰি চৰকাৰী কাৰ্যালয়ত চলি থকা মধ্যভোগীৰাজ বন্ধ কৰাৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন থানাত অভিযান চলাই আৰক্ষীয়ে 300 মধ্যভোগীক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পাছত চৰকাৰে ৰাজ্যৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত অভিযান চলোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদমেলত এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে সদৰী কৰা মতে বিভিন্ন চৰকাৰী বিভাগৰ কাৰ্যালয়ত থকা মধ্যভোগী তথা সাধাৰণ নাগৰিকে নিজেই চৰকাৰক দাখিল কৰিব পাৰিব। ইয়াৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাই অতি সোনকালে এটা পৰ্টেল মুকলি কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। এই পৰ্টেলৰ জৰিয়তে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়, পেঞ্চন কাৰ্যালয়, অসম সচিবালয়ৰ বিভিন্ন বিভাগৰ সঞ্চালকালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আদিত থকা মধ্যভোগীৰ তথ্য জনসাধাৰণে চৰকাৰক দাখিল কৰিব পাৰিব। মধ্যভোগীৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে 2022 চনত ৰাজ্যৰ থানাবোৰত থকা মধ্যভোগীৰ বিৰুদ্ধে আৰক্ষীয়ে প্ৰথম ধাৰাবাহিকভাৱে অভিযান চলাইছিল। সেই অভিযানত প্ৰায় 200 মধ্যভোগীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ এই অভিযানৰ পাছত মধ্যভোগীৰ দপদপনি কিছু কমিছিল যদিও শেহতীয়াকৈ পুনৰ মধ্যভোগীৰাজে গা কৰি উঠিছে, যাৰ বাবে চৰকাৰে কঠোৰ সিদ্ধান্ত লোৱা বুলি মুখ্যমন্ত্ৰীয়ে কয়।
1: 2022 চনত আমি প্ৰথম 200 জন এনেকে থানাত দালালি কৰা বা FIR ৰাইটিং কৰা এনেকুৱা ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছিলো। 2 বছৰমান নাছিলে, কিন্তু তাৰ পিছত ইলেকশ্যনৰ এবছৰ আগৰ পৰা এই ব্যৱস্থাটো আৰু গা কৰি উঠিলে। এইবাৰ 410 জন থানা পৰ্যায়ত সক্ৰিয় হৈ থকা দালালৰ বিষয়ে বা মধ্যভোগীৰ বিষয়ে আমি জানিব পাৰিলোঁ।
0: নিৰ্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত জিলাখনত তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ কালিৰে পৰা নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈছে। জিলাখনৰ নৱনিযুক্ত আয়ুক্ত আৰণ্যক শইকীয়াই কালি এখন সংবাদমেলত এই কথা ঘোষণা কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সংবাদমেলখনত তেওঁ কয় যে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা অনুসৰি অহা 16 ছেপ্টেম্বৰত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন, 17 ছেপ্টেম্বৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ দিন আৰু 19 ছেপ্টেম্বৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। অহা 6 অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ লগতে 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি জিলাখনৰ উপ নিৰ্বাচনত প্ৰায় 19,07,209 গৰাকী ভোটাৰে নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও জিলাৰ বিধানসভা সমষ্টিকেইটা হৈছে ঢিং, ৰূপহীহাট, চামগুৰি, ৰহা, নগাঁও আৰু বটদ্ৰৱা সমষ্টি। আনহাতে মৰিগাঁও জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটা হৈছে লাহৰিঘাট, জাগীৰোড আৰু মৰিগাঁও বিধানসভা সমষ্টি। নগাঁও জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে নগাঁও চহৰত থকা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু দশন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ নিৰ্বাচনৰ সা সামগ্ৰী বিতৰণ, ষ্ট্ৰংৰুম স্থাপন কৰাৰ উপৰি দুয়োখন বিদ্যালয়তে ভোটগণনা প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। নগাঁও লোকসভাৰ উপ নিৰ্বাচন সন্দৰ্ভত আয়ুক্ত আৰণ্যক শইকীয়াই এইদৰে কয়।
2: প্ৰেছ নোটটো ৰিলিজ হৈছে আমাৰ ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা। এতিয়াৰ পৰা আমাৰ ইয়াতে MCC অৰ্থাৎ মডেল কোড অফ কণ্ডাক্ট লাগু হৈছে। এই অলপ আগতে আমি আমাৰ MCCৰ যিবিলাক টীম আছে, যিবিলাকে মডেল কোড অফ কণ্ডাক্ট এনফৰ্চ কৰে, আমি নটিফাই কৰিছোঁ আৰু অতি শীঘ্ৰে তেওঁলোক এতিয়া যিখিনি কৰণীয় আছে তেওঁলোকে গ্ৰাউণ্ডত গৈ নিজৰ কৰ্তব্যখিনি পালন কৰিব। আমি চৰকাৰী আমাৰ যিসকল বিষয়ববীয়া আছে বা বিভিন্ন বিভাগৰ মুৰব্বী আছে তেওঁলোককো ইতিমধ্যে MCCৰ বিষয়ে আৰু প্ৰেছ নোটৰ বিষয়ে আমি জনাইছোঁ আৰু তেওঁলোকৰ যিখিনি যাৱতীয় কৰণীয় আছে সেইখিনিও আমি তেওঁলোকক ইতিমধ্যে জনাইছোঁ।
0: জাপানৰ আইচি নায়োগাত 19 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰলৈ এছিয়ান গেমছ 2026 অনুষ্ঠিত হ'ব। অৱশ্যে মুকলি অনুষ্ঠানৰ 9 দিন পূৰ্বে অৰ্থাৎ 10 ছেপ্টেম্বৰৰ পৰা খেল আৰম্ভ হোৱাৰ কথা। 17 ছেপ্টেম্বৰত টেগ বলৰ জৰিয়তে ভাৰতৰ অভিযান আৰম্ভ হোৱাৰ বিপৰীতে 18 ছেপ্টেম্বৰত ভাৰতীয় মহিলা ক্ৰিকেট দলে জাপানৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেল

আৰম্ভণি কৰিব। ভাৰতে ক্ৰিকেট আৰু কাবাডীত পুৰুষ আৰু মহিলা উভয় দলৰ খিতাপ দখল কৰাৰ চেষ্টা চলাব। বিপৰীতে হকীত ভাৰতীয় পুৰুষৰ দলটোৱেও ডিফেণ্ডিং চেম্পিয়ন হিচাপে প্ৰৱেশ কৰিব। 20 ছেপ্টেম্বৰৰ পৰা ইছিনোমিয়া চিটি মিউনিচিপালিটি জিমনেছিয়ামত বেডমিণ্টনত দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে খেলিব। অলিম্পিক পদক বিজয়ী মীৰাবাই চানুৱে ভাৰতৰ 5-জনীয়া ভাৰোত্তোলন দলৰ নেতৃত্ব দিব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক।

0: হিচাপে প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। গুৱাহাটীৰ বেলতলাৰ বশিষ্ঠপুৰত 25 বছৰীয়া ৰিয়া তালুকদাৰক স্বামী ৰামানুজ গোস্বামীয়ে অতি নৃশংসতাৰে হত্যা কৰে। ঘৰৰ ভিতৰৰ পৰা দুৰ্গন্ধ ওলোৱাত প্ৰতিবেশী আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ৰিয়াৰ আংশিক পচি যোৱা মৃতদেহ উদ্ধাৰ কৰে। আমাৰ অসম, দৈনিক অসম, দৈনিক অগ্ৰদূত, অসমীয়া খবৰ কাকতকে ধৰি আটাইকেইখন বাতৰিতেই এই খবৰটোৱে শিৰোনাম দখল কৰিছে। কালি গুৱাহাটীৰ কাহিলিপাৰাস্থিত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সন্মুখত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত হাজাৰ হাজাৰ প্ৰাথমিক শিক্ষকে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এছ আৰ ডি শিক্ষকসকলক এছ এন এছ স্পৰ্শ মডিউলৰ পদ্ধতিৰে দৰমহা দিয়াৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰাৰ পাছত সঞ্চালকালয়ে বিষয়টো শীঘ্ৰেই নিষ্পত্তি কৰাৰ আশ্বাস প্ৰদান কৰিছে। অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা এই খবৰটোৰ শিৰোনাম বিক্ষুব্ধ শিক্ষকৰ গৰ্জনত কপিল কাহিলিপাৰা। মধ্যভোগী আৰু প্ৰবঞ্চকৰ দৌৰাত্ম বন্ধ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ অভিযানৰ ঘোষণা কৰিছে। শেহতীয়া কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে যে সাধাৰণ জনতাই যাতে কোনো অসুবিধা নোপোৱাকৈ পোনপটীয়াকৈ মধ্যভোগীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰে তাৰ বাবে অসম আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চৰ তত্বাৱধানত এটা নতুন নিৰ্ধাৰিত পৰ্টেল মুকলি কৰা হ'ব। নিয়মীয়া বাৰ্তা কাকতত প্ৰথম পৃষ্ঠাত এই বাতৰিটো প্ৰকাশ কৰা হৈছে। দি আছাম ট্ৰিবিউন কাকততো বাতৰিটোৱে শিৰোনাম দখল কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা বাতৰিটো দি চেণ্টিনেল কাকতত প্ৰকাশ কৰা হৈছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
1: ধন্যবাদ মনজিৎ। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰদূষণ সৃষ্টি কৰা উদ্যোগ আৰু শিলৰ কুঁৱেৰী ইটাভাটাৰ পৰা সেউজকৰ সংগ্ৰহৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজাদিন। ৰাজ্যজুৰি সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ আয়োজন। চৰকাৰী কাৰ্যালয়ত চলি থকা মধ্যভোগীৰাজ বন্ধ কৰাৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাৰ পৰ্টেল মুকলিৰ সিদ্ধান্ত। নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে জিলাখনত নিৰ্বাচনী আচৰণ বিধি বলবৎ। আৰু 19 ছেপ্টেম্বৰৰ পৰা জাপানৰ আই চি নাগোয়াত চলিত বৰ্ষৰ এছিয়ান গেমছ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।

ময়ে অসমৰ, ময়ে ভাৰতৰ, ময়ে বেকালৰা অগ্নিময়, ময়ে কাৰুকৰ, ময়ে খনিকৰ, ময়ে চিত্ৰ।

কামরূপা মোৰ সুৱদী সুৰীয়া, অসমীয়া ভাষা জগত সভালে যাব উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি, হাঁহি জ্যোতি ৰূপা হ'ব।

মই খাচিয়া মই জয়ন্তীয়া দফলাবৰ অকা মই সিংহৌ ভৈয়ামৰ মিৰি সোৱণশিৰিয়া ডেকা বিজয়ী আহোম কছাৰী কোঁচৰ মেচৰ কুমাৰ মই ৰাজবংশী ৰাভা কপালত জ্বলে হত গৌৰৱ আভা মই লালুং চুটিয়া লুচাই মিকিৰ গাৰু মিচিমি খামতি নগাংগামী বীৰ পৰ্বতে পাহাৰে জ্বলিছে উচ্চসী ভাম্য মৈত্ৰীৰ ময়েই ৰণুৱা চাহ বাগিচাৰ ময়েই বনোৱা ন অসমীয়া মই মনচিঙীয়া থলুৱা নেপালী নৃত্য কুশলী মণিপুৰীয়াও মই

0: lapuan apor nang litum asami salun ajamek angdeng long pen ason son bhupen hajorika kilonalun arjiklong tanglo laki akaswani tifo
1: বৰত আমি বহুত কথা প্ৰায় পাহৰি যাওঁ কিন্তু কোনোবাই আমাৰ কথা চিন্তা কৰিলে আমাৰ ভাল লাগে যেনেকৈ আৰবিয়ে আপোনাৰ আনক্লেইম ডিপজিটৰ কথা চিন্তা কৰে
2: সময়ৰ বাবে কোনো লেনদেন হোৱা নাই সেইবোৰ একাউণ্ট আৰবিআইৰ DEF ফাণ্ডলৈ গুচি যায় আপুনি আপোনাৰ বেংকৰ যিকোনো শাখালৈ গৈ KYC আপডেট কৰাওক আৰু আপোনাৰ আনক্লেইম ডিপজিট উভতাই পাওক
1: আৰবিআই কয় সতৰ্ক থাকক সচেতন থাকক

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজা দিন উপলক্ষে উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেইবাগৰাকীও নেতাই ভাৰত ৰত্ন সন্মানেৰে বিভূষিত ডঃ হাজৰিকাৰ স্মৃতিত শ্ৰদ্ধা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ভূপেন হাজৰিকাৰ কৰ্মৰাজি সংৰক্ষণ কৰি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ মানসেৰে 35,37,00,000 টকা ব্যয় সাপেক্ষে এটা সংগ্ৰহালয়ৰ আধাৰশিলা ভাৰ্চুৱেল মাধ্যমেৰে স্থাপন কৰে। শিল্পীগৰাকীৰ বছৰজোৰা জন্মশতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান 29 নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ উপজা দিনৰ লগত ওলগ তথা শ্ৰদ্ধা জনাই সদ অসম ছাত্ৰ সন্থাই দীঘলীপুখুৰীৰ পাৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। আজি সন্ধিয়া 6 বজাত দীঘলীপুখুৰীৰ পাৰত ছাত্ৰ সন্থাৰ উদ্যোগত উদ্দীপনা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন থানাকে ধৰি চৰকাৰী

0: Don Marliatum, Lapuanapor, Nalitum, Borulun Barimalun, Ang Dengalongpen, Lunjir, Arjilong Iktanglo, Laki Akaswani Dipu.
1: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেনচন যোজনা মোদীজীৰ সংকল্প
2: যোজনা উন নৌজৱানৰ কে লিয়ে হে তাকি আপ জব 60 সাল কে হোগে আপকো কভি কিছি কে সহাৰে কি জৰুৰত না পৰে আপ আপনা বুঢ়াপা ভি গৰো কে সাথ বিতা সকো
1: এতিয়ালৈ এই যোজনাত 9 কোটি 50 লাখতকৈ অধিক লাভার্থী জড়িত হৈছে যদি আপুনিও 18 পৰা 40 বছৰৰ ভিতৰৰ তেন্তে মাহিলী অটল পেনচনৰ হৈতে যোজনাৰ তিনিটা নিশ্চিত লাভৰ

দনমাৰলিয়াটো নন ষ্টুডিঅ' ঘূৰিয়াপৰ পৰফাই ফৰা মিনিট থং কেপ নং চকটাং ল পচি কাৰ্বি লুণবাৰী মাং ডেঙা লং পেন চেমাৰ ৰং ৰং পিপি পেন কিলুণ পন জিৰ কেদামালুণ আৰ জুইক চিনা।

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। শ্ৰোতাসকল, যোৱা খণ্ডত আমি এটি আলোচনা আৰম্ভ কৰিছিলোঁ মাহজাতীয় শস্যৰ ব্যৱস্থাপনা। এই আলোচনাটিৰ পাছৰ অংশ শুনোৱা হওক। আলোচনাটিত অংশগ্ৰহণ কৰিছে ডক্টৰ পিংকুধৰ বৰ্মন আৰু সুনীল কুমাৰ ভট্টাচাৰ্যই। আলোচনাটিৰ আঁত ধৰিছে ভাস্কৰ জ্যোতি আচাৰ্যই।
1: এতিয়া মচুৰ মাহ, মাটিমাহ এইবিলাকৰ আপোনাৰ কম দিনীয়া বুলি আপুনি কৈছে, তথাপি কিমান দিন?
2: মচুৰ মাহটো অকণমান লাগে, 120 দিন লাগে, কিন্তু আমি ধৰক মাটিমাহটো আমি 60 দিনৰ পৰা 70 দিনত
3: চপাব,
2: দুমাহ 10 দিন, খুব বেছি আঢ়ৈমাহ, খুব বেছি আঢ়ৈমাহ, তাৰমানে তাতকৈ বেছি
3: 70-75 দিনত হৈ যায়।
1: খুব ধুনীয়াকৈ কৰি চপাব,
2: ধুনীয়াকৈ চপাব পাৰে। আৰু খালি তাতে মই এটা কথা কওঁ, চপাওঁতে যাতে কোনো গছবিলাক উভালি নানে, গছটো কাটি আনিব লাগে, যাতে তলৰ যিখিনি তাৰ শিপা অংশটো, নডুল ফৰ্মেশ্যন য'ত হয়, যিখিনি নেকি আমাৰ বায়ুমণ্ডলৰ পৰা সাৰটো লৈ পেলাই জমা কৰিব, সেইখিনি যাতে মাটিত থাকি যায়। নহ'লে আমাৰ মাহজাতীয় কৰা শস্য কৰাৰ যিটো উদ্দেশ্য, মানে দুটা উদ্দেশ্য, এটা হ'ল খাদ্য আমি পাব লাগে আৰু এটা খাদ্য মাটিয়ে পাব লাগে,
3: উৰ্বৰতাটো বৃদ্ধি হোৱা।
2: গতিকে সেই বস্তুটোত অলপ কৃষকে কিন্তু মনোযোগ দিব লাগিব।

0: উবালি আনিব নালাগে,
1: উবালি আনিব নালাগে।
0: এতিয়া আপুনি ক'লে যে উপায় নাপালেহে ৰাসায়নিক দ্ৰব্য প্ৰয়োগ
1: হয়
0: কৰা কথা ক'লে, গতিকে তাৰ আগে যিখিনি উপায় সেয়া হৈছে জৈৱিক উপায়।
1: জৈৱিক উপায়
0: গতিকে আৰু এতিয়া দিনক দিনে মানুহে জৈৱিক কৃষি বা প্ৰাকৃতিক
1: হয়
0: কৃষিৰ ফালে উভতি গৈছে,
1: উভতি গৈছে।
0: গতিকে আমাৰ জৈৱিক পদ্ধতিৰে কেনেধৰণে ব্যৱস্থাপনা আছে মাহজাতীয় শস্যৰ ক্ষেত্ৰত?
1: মাহজাতীয় শস্যৰ ক্ষেত্ৰত ধৰক আমি খুব সঘনাই পাওঁ যে কেঁচু সাৰ বনোৱা, এতিয়া কেঁচু সাৰ বনাওঁতে তাত এটা আমাৰ লিকুইড এটা ওলায়, সেইটো আমি ফাৰ্মি ৱাছ বুলি কওঁ।
0: হয়, ফাৰ্মি ৱাছ।
1: তো আমি সেইটো মাহজাতীয় শস্যত ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ পৰা 1 লিটাৰ লৈ তাৰ লগত 9 লিটাৰ পানী মিক্স কৰি আমি এনেকৈ স্প্ৰে কৰিব পাৰোঁ। সেইটো কৰিলে কি হয়, যিবিলাক কোমল দেহৰ, মানে মই যিটো কথা কৈছিলোঁ যে বগা মাখি, সেইটো এটা কোমল দেহৰ পতংগ। যিবিলাক কোমল দেহৰ পতংগ আছে, যেনেকৈ ধৰক বগা মাখি, আমাৰ এইটো কি কয় এফিড, এনেকুৱা যিখিনি পোক আছে, এইখিনিৰ কাৰণে নিৰাময়ৰ কাৰণে বহুত ভাল। বিশেষকৈ এইখিনি মাৰি নেপেলায়, সেইটো মানে ৰিপেলেণ্ট হিচাপে কাম কৰিব, মানে আহিবই নিদিয়ে। তাৰ যিটো চেণ্ট, সেই চেণ্টটো পোকটো আঁতৰত ৰাখে, আহিব নোৱাৰে ওচৰত। গতিকে সেইখিনি কৰিলে আমি এটা ভাল ফল পাওঁ। তাৰপিছত ধৰক য়েল্ল' ষ্টিকি ট্ৰেপৰ কথা মই যিটো ক'লোঁ, সেইটো দি কিছু আমি ৰোধ কৰিব পাৰোঁ। তাৰপিছত আমাৰ যিটো হালধীয়া যি দুই এজোপা পৰে, সেইখিনি যাতে উভালি আনি আমি যদি নষ্ট কৰি দিওঁ, তেতিয়া আমাৰ ধৰক বেমাৰৰ পপুলেশ্যনটো কমি যাব বা পোকৰ পপুলেশ্যনটো কমি যাব। এতিয়া এইখিনি ব্যৱস্থা ল'লে মই ভাবোঁ যথেষ্ট, মানে প্ৰাৰম্ভিক অৱস্থাত।
0: হয়, আৰু এনে ক্ষেত্ৰত সাৰ প্ৰয়োগৰ বিষয়ে কি ক'ব?
2: এনেই সাৰৰ সিমান এটা বৰ বেছি প্ৰয়োজন নাই, কিন্তু চুপাৰ সাৰটো অলপ লাগে, ছিংগল চুকাৰ চুপাৰ সাৰ। এখেতে যিটো কৈছে আমাৰ আইজোবিয়াম বা PSB, যদি কৃষক এজনে সেইটো ইউজ কৰে, ট্ৰিটমেণ্ট কৰে বীজটো, তেতিয়াহ'লে আমাক ইউৰিয়া 4 কেজি লাগিব বিঘাত, আৰু চুপাৰটো 30 কেজি লাগিব, আৰু পটাচটো 3 কেজি হ'লে হৈ যাব। আৰু যদি নিদিয়ে তেতিয়াহ'লে অকণমান বঢ়াব লাগিব, 4.5 কিলো ইউৰিয়া চুপাৰ 30 কিলোৱে থাকিব, আৰু 3.5 কিলো আমাক পটাচ লাগিব। এইখিনি হৈছে সাৰ ব্যৱস্থাপনা। এতিয়া গোটেইখিনি সাৰ তেওঁ শেষবাৰ হাল বোৱাৰ সময়তে দি দিব। এতিয়া বহুত কৃষকে বা আমাৰো এইটো নকয়, মই কওঁ কিন্তু, যে আমাৰ কিছুমান সূক্ষ্ম মৌল থাকে, মাইক্ৰনিউট্ৰিয়েন্ট
1: অনুমৌল,
2: অনুমৌল যেনে এটা বৰণ আছে আৰু এটা আমাৰ মলিবডেনাম আছে,
0: মলিবডেনাম।
2: এইটো কিন্তু কোনো হেৰিতে সেই কৰা হোৱা নাই। মই কিন্তু কওঁ বৰণ আমাৰ বিঘাত 1 কিলো হ'লে হৈ যাব। সি ফ্লাৱাৰ এটা দ্ৰপ, ফ্লাৱাৰ দ্ৰপ যিটো ফুলবিলাক সৰি যায়, সেইটোই প্ৰিভেণ্ট কৰে, বাধা প্ৰদান কৰে। আৰু মলিবডেনামটো
1: আমাৰ অসমৰ মাটিৰ অলপ বৰাক্সৰ পৰিমাণটো কম, সেইটো কাৰণে এচিডিক মাটিটো।
2: আৰু মলিবডেনামটো কি কৰে, এই এখেতে আমাৰ যি কৈছে যে চি ট্ৰিটমেণ্ট কৰিম আমি, ৰাইজবিয়াম বা PSB, সেইখিনি সময়তে একেলগে আমি 1 কেজি বীজত 2 গ্ৰাম যদি আমি মলিবডেনাম দিব পাৰোঁ, মলিবডেনাম দিলে কি হ'ব, এই যিটো নদুল মাজতে শস্যৰ শিপাত যিটো নদুল হ'ব, অৰ্বুদ, সেই অৰ্বুদৰ সংখ্যাটো বাঢ়ি যাব,
0: বঢ়াব, ফলত মাটিৰ উৰ্বৰতা বৃদ্ধি।
2: গতিকে এই মলিবডেনাম কথাটো মানে কোৱা হোৱা নাছিল, আজিকালি মই কওঁ। যোৱাবাৰ মই দিছিলোঁ, যিহেতু কম লাগে, 2 গ্ৰাম লাগে 1 কেজি বীজত, সেইটো এটা। আৰু এটা মাজতে শস্যৰ কি সমস্যা হয়, আমাৰ বন বাতৰ যিটো মানে উপদ্ৰৱ,
1: সেইটো
2: বেছি হয়, যিহেতু এইটো ছিজনতো হ'বই,
1: বৰষুণ
2: পৰি আছে। কিন্তু কোনো কৃষকে ধানত আজিকালি দিয়ে বন বাত মৰা যিটো দৰৱ, কিন্তু এইবিলাক শস্য ধানতে দিয়া নহয়, বহুতে নাজানেও। ধানৰ ক্ষেত্ৰত বা মাকৈৰ ক্ষেত্ৰত এতিয়া গম পোৱা হৈ গ'ল। এতিয়া মাজতীয় শস্যৰ আমাৰ কৃষক বন্ধুসকলে মনত ৰাখিব যে পেণ্ডিমেথালিন নামৰ এটা আমাৰ দৰৱ আছে,
0: পেণ্ডিমেথালিন।
2: সেইটো 20 সিচাৰ 2-3 দিনৰ ভিতৰত 1 হেক্টৰ 4.5 বিঘা মাটিৰ কাৰণে 1 লিটাৰ পেণ্ডিমেথালিন আনি 500 লিটাৰ পানী লাগিব তেওঁক, গোটেই 4.5 বিঘা মাটিত। তাৰমানে 1 লিটাৰ পানী 2 ml মিক্স কৰি পেলাই 2-3 দিন পিছত স্প্ৰে কৰিলে এই বন বাতৰ যিটো প্ৰাচুৰ্যতা, সেই প্ৰাচুৰ্যতাটো কিছুমানে কণ্ট্ৰল কৰিব পাৰিব।
1: আচলতে কি, প্ৰাৰম্ভিক অৱস্থাত যদি আমি বন বাতখিনি অলপ দমাই ৰাখিব পাৰোঁ, পিছততো যেতিয়া শস্যটো বাঢ়ি আহিব তেতিয়া বন বাত নহয়, কিন্তু প্ৰাৰম্ভিক অৱস্থাতেই অলপমান
2: প্ৰব্লেমটো হয়। আৰু এই কামটো কৰিব লাগিব এই 20 সিচাৰ 2-3 দিন পিছত, 2-3 দিন পিছতেই বন বাতৰ বীজবোৰ গজালি মেলে। গতিকে আমাৰতো স্প্ৰে কৰা হৈ আছে, তেতিয়া গজালি ওলোৱাৰ পিছত এই যিটো সংস্পৰ্শত আহিব বন নাশক দৰৱটোৰ, তেতিয়া এই বনবিলাক মৰি যাব তেতিয়াই আৰম্ভণিতে। গতিকে এনেকৈ আমি কিছু পৰিমাণে আমাৰ উৎপাদনটো বঢ়াব পাৰোঁ। কৃষক বন্ধুসকলে আমাৰ সুবিধা ল'ব পাৰে যে আমাৰ নেশ্যনেল ফুড ছিকিউৰিটি মিছন এটা আছিলে, নহয়, সেইটো কাৰণে আমাৰ পাল্স কোভিড অলপ গুৰুত্ব দিয়া হৈ আছে, সেইটো এতিয়াও চলি আছে, বহুত কৃষকে নাজানে। আৰু এটা চলি আছে যে ক্লাষ্টাৰ ফ্ৰণ্টলাইন ডেমনষ্ট্ৰেশ্যন, মাহজাতীয় শস্য, সৰিয়হ, তেলজাতীয় শস্য।

0: আছে,
1: বছৰৰ কাৰণেও আছে,
0: অঁ সেইটো এটা আছে,
1: সেইটো গ্ৰুপ অফ ইণ্ডিয়াৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম,
0: ফ্লেগশ্বিপ প্ৰগ্ৰাম,
1: হয় সেইটো আমি প্ৰায় আজি 5-6 বছৰ ধৰি কৰি আছোঁ আৰু
0: আৰু
1: এইটো
0: সেইটোৰ অধীনত কৃষকসকল কি ধৰণে লাভৱান হ'ব মাহজাতীয় শস্যৰ যদি কৰিবলৈ লয়?
1: তেতিয়া তেখেতসকলে ধৰক আমাৰ যিখিনি মই জাতৰ কথা ক'লোঁ
0: হয়
1: সেইখিনি আমাৰ ইয়াত যিখিনি উপযোগী জাত সেই জাতখিনি বীজটো মানে ডেমনষ্ট্ৰেশ্যন হিচাপে আমি ফিল্ডত দিওঁ, গতিকে সেইটো এটা ফ্ৰী অফ কষ্ট, মানে ইমান কৃষকক দিয়া নহয়, তাৰ ভিতৰত যিটো ধৰক আহিব সেইটো হিচাপতে পাব। আৰু তাৰপিছত ধৰক আমাৰ সেইটো হ'ল ইণ্টিগ্ৰেটেড ছিষ্টেম এটা, ধৰক আমি অকল ৰাসায়নিকত নাযাওঁ, মানে গোবৰ সাৰ পচন সাৰ লৈ পেলাই অকণমান ৰাসায়নিক সাৰো দিলোঁ, এটা মানে যাতে মাটিখিনিৰ গুণাগুণটো আমি নষ্ট নকৰাকৈ কেনেকৈ প্ৰডাকশ্যনটো বঢ়াব পাৰোঁ সেইটো এটা উদ্দেশ্য,
0: সুস্থ পদ্ধতি,
1: সুস্থ পদ্ধতি। আৰু মাহ আৰু তেলজাতীয় শস্য যিহেতু আমাৰ শ্বৰ্টেজ মানে ভাৰতবৰ্ষত, সেইকাৰণে ধৰক তাক আমি যদি প্ৰডাকশ্যনটো বঢ়াব পাৰোঁ এইটো উদ্দেশ্য আগত ৰাখি পেলাই গভৰ্ণমেণ্টে এইটো স্কিমটো চলাই আছে, আৰু এইখিনিৰ পৰা কৃষক যথেষ্ট লাভৱান হৈছে।
2: আৰু এটা আছে এতিয়া মোৰতো ক'লোৱে আত্মনিৰ্ভৰতা ইন পালছ, এইটো এতিয়া চলি আছে চব জিলাতে প্ৰায়, গতিকে সেইটো সুবিধাটো পাইছে পাব আৰু 5 বছৰ চলিব যিহেতু। এতিয়া শেষত মই আৰু এটা কৃষকসকলে নাজানে, মাহজাতীয় শস্যটো ইণ্টাৰ ক্ৰপ হিচাপে কৰিব পাৰি, ৰহৰ মাহৰ লগত বা মাকৈৰ লগত দুটা লাইন
0: একেলগে, মানে
2: একেলগে এডৰা মাটিতে।
1: এতিয়া ধৰক বহুতেতো এটা কাম কৰে, কিছুমান ধৰক ধান খেতিৰ মাজত যিবিলাক অলপ ডাঙৰ আলি আছে তাতো কিছুমানে মাটিমাহ মগুমাহ কৰে, আৰু বান্ধবিলাক যিবিলাক ধান খেতিৰ মাজত প্ৰতি ডৰাৰ কাৰণে যিবিলাক বান্ধ দিয়া থাকে তাতো কৰিব পাৰে ইণ্টাৰ ক্ৰপ।
2: আৰু আৰু ৰিলে ক্ৰপটোৰ সুবিধাটো ল'ব লাগে, 15 দিন ধান কটাৰ আগত 3টা ক্ৰপ কৰিব পাৰি,
1: বিশেষকৈ আমি 2টা ক্ৰপ ধৰক মচুৰমা, মচুৰমাহটো পাৰি, মচুৰমাহ খালী চাপৰকৈ কাটিব লাগে, কিন্তু মটৰমাহ আৰু মানে আমাৰ ক'লা মাহ যিটো লেঠেৰিয়া বুলি এই দুটা আমি ৰিলে ক্ৰপ হিচাপে খুব ভাল ফল পাব পাৰোঁ,
2: খুব ভাল পাব পাৰোঁ,
1: মানে কৃষকৰ ধৰক পথাৰ প্ৰস্তুতিৰ খৰচটো নাই।
2: আৰু এটা মই এক্সপিৰিয়েঞ্চ পাইছোঁ, এইটো আমাৰ হেৰি নাছিল, মই কৃষক ফিল্ডতে পাইছোঁ, মগুমা মাটি মই কৰে
1: ৰিলে ক্ৰপ হিচাপে,
2: চৰত দেখিছোঁ মই বৰপেটাৰ,
0: হয় হয়,
2: গতিকে সেইটো এটা খুব ৰিচাৰ্চেবল হেৰি এটা মই হেৰি কৰিছিলোঁ, মানে মানে কেনেকৈ কি হয় কৰে কি হেৰি, খুব সুন্দৰ হয়, বেমাৰ আজাৰ কম, গছৰ যিটো গ্ৰ'থ সেই গ্ৰ'থটো বৰ সুস্বাস্থ্য সুস্বাস্থ্যৱান হয় গছবোৰ, আৰু প্ৰডাকশ্যনটো খুবেই ভাল হয়, গতিকে এনেকুৱা ধৰণৰ আমি এডৰা মাটিতে আমি উৎপাদনটো কম খৰচত, যে এইটো জিৰ' টিলেজ হৈ গ'ল, জিৰ' টিলেজ মানে হাল নোবোৱাকৈ আমি, এই যিটো আমাৰ ভট্টদাই ক'লে আমাৰ যিটো পথাৰ প্ৰস্তুতিটো নোহোৱাকৈ, আল্টিমেটলি আমাৰ কাৰ্বনটো ৰিডাকশ্যনটো কমি যাব, গ্লোবেল ৱাৰ্মিংটো আমাৰ হেৰিটো কমাই দিব,
0: এনেধৰণে
2: মাটিতটো আমাৰ কাৰ্বনটো থাকে, কাৰ্বনটো ওলাই গ'লে সেয়ে আমাৰ হেৰি হ'ব আৰু, কাৰ্বন ডাই অক্সাইড হ'ব, গতিকে কাৰ্বন ডাই অক্সাইডটো মেইন কালপ্ৰিট হয় আমাৰ গ্লোবেল ৱাৰ্মিঙৰ, গতিকে এনেকুৱা ধৰণৰ আমি যদি হাল বোৱাটো কমাব পাৰোঁ, জিৰ' টিলেজ কৰিব পাৰোঁ, টিলেজ মানে হাল বোৱা আৰু, বা ৰিডিউচ কৰিব পাৰোঁ, মিনিমাম টিলেজ কৰিব পাৰোঁ, এনেকৈ কৰিলে আমাৰ প্ৰডাকশ্যন বাঢ়িব, খৰচ কমিব কৃষকজনৰ, লগতে আমাৰ যিটো বহুভূয়া উষ্ণতা, সেই বহুভূয়া উষ্ণতাৰ যিটো
0: জলবায়ুৰ কাৰণেও ভাল আৰু আমাৰ নিজৰ
2: নিজৰ কাৰণেও ভাল, স্বাস্থ্যৰ কাৰণেও ভাল, ইক' ফ্ৰেণ্ডলি হয়।
0: এতিয়া আমি আজিৰ আলোচনা ইমানতে শেষ কৰিব লাগিব, আপোনালোক দুয়োকে বহুত ধন্যবাদ জনাইছোঁ, আমাৰ আলোচনা ইমানতে সামৰিছোঁ।
3: মাহজাতীয় শস্যৰ ব্যৱস্থাপনা শীৰ্ষক আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ পিংকুধৰ বৰ্মন আৰু সুনীল কুমাৰ ভট্টাচাৰ্যই। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই।

0: প্ৰায় মই 1998ৰ পৰা মানে সৰুৰ পৰা দেউতা হ'ল, যেতিয়া মানে ককা হওক দেউতা হওক যেতিয়া খেতি আছিল তেতিয়াৰ পৰা মই স্কুলৰ দিনৰ পৰা যাওঁ, কিন্তু মই 1998ৰ পৰা সম্পূৰ্ণভাৱে মানে খেতিৰ লগত জড়িত হৈছোঁ। খেতি অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ, কাৰণ মোক এটা পদ পদাৰ্থক সেইটো হৈছে ARI, ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট পুছা। পুছাত গৈ মই 21 দিনীয়া এটা ট্ৰেইনিং লৈছিলোঁ। সেই ট্ৰেইনিঙত যিবিলাক কৃষি বিজ্ঞানী আছিল সেইসকলে আমাৰ এছিয়া মহাদেশখন কেনেকৈ ভাৰসাম্যত ৰাখিব পাৰে মানে কৃষিৰ মাধ্যমেৰে, সেইটো চিন্তা কৰি আছিল। মই তেখেতসকলৰ চিন্তাধাৰাটোক বহুত মানে ভাবিছিলোঁ যে কৃষিৰ লগত থাকিলে আমাৰ লগতে আমাৰ সমাজখনতো এটা ভাল চিন্তাধাৰা আৰু ভাল এটা পৰিৱেশ পোৱা যায়। গতিকে সেই 1998ৰ পৰা মই কৃষিত নামিলোঁ। নামি পেলাই আজি মই এজন মানে স্বাৱলম্বী কৃষক বুলি ক'ব লাগিব।
1: আপুনি 1998ৰ পৰা আজি 2026 চনলৈ
0: হয়
1: যথেষ্ট দীঘলীয়া এটা সময়,
0: হয় হয়
1: অভিজ্ঞতা পুষ্ট আপুনি। গতিকে কি খেতি বিশেষভাৱে কৰে আপুনি?
0: মই সাধাৰণতে মই ধান খেতিটো বেছিকৈ কৰোঁ। ধান খেতি কৰাৰ উদ্দেশ্য আছিল কি, যে প্ৰথম 1998 চনত 1998ত আমাৰ আগতে কি আছিল মানে থলুৱা জাত আছিল। আমাৰ থলুৱা জাত যেনেকুৱা বাইচমতি বুলি এটা আছিল, বাইচমতি ধানটো তাৰমানে সেইটো অলপ হাইলিং ভেৰাইটি, তাৰমানে ধৰক অলপ উন্নত আমাৰ থলুৱা জাত আছে, সেইটো কৰিছিল। সেইটো কৰাৰ পিছতে আমি শালি খেতি কৰা গৈছিল। শালি মানে ধৰক যেনে জাহা ধান, টেংৰে, ফুলপাখৰি, ফুলগাছ, এনেকুৱা আমাৰ কিছুমান থলুৱা জাত আছে, য'ত এইটো তিতাবৰ যিটো আমাৰ যোৰহাট পেডি ৰিচাৰ্চ ইনষ্টিটিউট আছে তাতে সকলো ধৰণৰ জাত আমাৰ উপলব্ধ আছে। আমাৰ অসমৰ যিমানখিনি জাত আছে, যেতিয়া মানে ধৰক বাইচমতিটো আহিল অলপ প্ৰডাকশ্যন বেছি আহিল, আমাৰ লাহে লাহে কি হ'ল থলুৱা জাতবিলাক নোহোৱা হৈ গ'ল। তাৰপিছত আমাৰ ৰঞ্জিত আহিল, এতিয়া ৰঞ্জিত চাবুৱান এনেকুৱা ধৰণৰ, যেতিয়া ধৰক আগতে আমাৰ থলুৱা জাতবিলাকৰ হায়েষ্ট যদি প্ৰডাকশ্যন আছিল 5ৰ পৰা 6 মোন, কিন্তু সেইবিলাকৰ যিখিনি গুণাগুণ এতিয়া আমাৰ ধৰক হাইব্ৰিড বা হাইলিং যিবিলাক ভেৰাইটি আছে সেইবিলাকৰ লগত আকাশ পাতল পাৰ্থক্য আছে। কাৰণ আমাৰ থলুৱা জাতৰ যিখিনি তাৰমানে আমি কৰা যায় কোনো ধৰণৰ কেমিকেল ফাৰ্টিলাইজাৰ আমি ইউজ নকৰোঁ। সেইবিলাক ধৰক আমাৰ গৰুৰ গোবৰ হওক সেনেকুৱা ধৰণৰ, ধৰক আমি যিদিন জাহা ধান এতিয়াও আমি যিটো জাহা ধান খেতি কৰোঁ সেইবিলাকত কোনো ধৰণৰ ইউৰিয়া পটাছ ছুপাৰ সেইবিলাক আমি ইউজ নকৰোঁ। সেইটো আমাৰ যিটো ঘৰৰ গোবৰ, গৰুৰ গোবৰ হওক, পচন সাৰ হওক বা ভাৰ্মিকম্পষ্ট সেনেকুৱা ধৰণৰ আমি ইউজ কৰোঁ। গতিকে আমি মই ভাবিলোঁ কি যে এইবিলাক জাত যদি আমি সংৰক্ষণ কৰিব পাৰোঁ বা ৰাখিব পাৰোঁ, আজিকালি ধৰক দিনকাল কেনেকুৱা হৈছে, আজি নেপালত হওক বা আমাৰ এনেকুৱা হৈছে যে এটা সময়ত এই যিবিলাক হাইব্ৰিড বা হাইলিং ভেৰাইটিটোৰ গুণাগুণ ধৰক সেইবিলাকত এটা এটা মই কথা ক'ব বিচাৰিছোঁ যে হাইব্ৰিড আৰু হাইলিং ভেৰাইটি সেই দুটাত মানে কি আমাৰ যিটো কেমিকেল ফাৰ্টিলাইজাৰ মানে সাৰ সেইটো মানে বেছি ইউজ কৰিব লাগে, যাৰ কাৰণে আমাৰ মাটিবিলাক বেয়া হ'ব ধৰিছে, যাৰ কাৰণে আমি গম নাপাওঁ। মানুহে মানে কথোপকথন কয় যে কেতিয়াবা কয় যে সাৰ মৰাৰ ফলত মানুহৰ বেমাৰ আজাৰো বহুত আহিছে।
1: হয়
0: ধৰক আমি প্ৰতি বছৰে আমি কৃষি বিভাগ বা আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ যোগেদি আমি এটা প্ৰস্তাৱ দাঙি আহিছোঁ যে অন্ততঃ প্ৰতিখন ডিষ্ট্ৰিক্টত 4 বা 5খন পথাৰত আপোনালোকে সেউজীয়াকৰণ কৰক।
1: আপুনি বিজ্ঞানসন্মত আধুনিক কৃষি ব্যৱস্থা নিজেও গ্ৰহণ কৰিছে আৰু আনকো গ্ৰহণ কৰিবলৈ আপুনি বাট দেখুৱাইছে।
0: হয়, তাৰমানে বহু ক্ষেত্ৰত আছে, অকল কৃষি বুলি নহয়। মই নিজেও এজন গোপালক, ঘৰত আমাৰ যিখিনি আমাৰ ধৰক খেতিক মই গৰু পোহোঁ, 4জনী মোৰ গৰু আছে, প্ৰায় 25-30 লিটাৰ গাখীৰ দিয়ে দিনটো, আমি সেইটো বৰবী চেণ্টাৰত দিওঁ। তাৰপৰা আমি গোবৰ ধৰক গোবৰৰ পৰা আমি কি কৰিব পাৰোঁ, ভাৰ্মিকম্পষ্ট কৰিব পাৰোঁ। সেই ভাৰ্মিকম্পষ্ট কৰা এনেকুৱা বহুত আছে মানুহ, ধৰক আগবাঢ়ি মানে ইচ্ছা আছে কিন্তু মানে বাট পোৱা নাই। মই ধৰক কৃষি বিজ্ঞান কেন্দ্ৰ বা আমাৰ হৰ্টিকালচাৰ কলেজৰ বিষয়ে আমাৰ মৃদুল ডেকা ছাৰে এনেকুৱা বহুত ভাৰ্মিকম্পষ্ট ইউনিট মানে ফাৰ্মাৰ্ছক মানে যিটো টেকনলজি ছাপৰ্ট লাগে কৰাৰ কাৰণে সেইখিনি বহুত খেতিয়কক মই কৰাই দিছোঁ। অকল মই নহয় যে মানে বেছিকৈ হ'লে আমি প্ৰডাকশ্যন হেৰি কৰিব পাৰিম, যাৰ কাৰণে অকল মই কৰিলে নহয় মানে 4জন কৰিলেহে মাৰ্কেটটো আহিব। গতিকে এনেকুৱা ব্যৱস্থাত আমি চলি আছোঁ। গতিকে যিহেতু অকল কৃষিতে আছোঁ, গতিকে কৃষিৰ ক্ষেত্ৰত আমাক কাৰোবাক কৃষিৰ ক্ষেত্ৰত যোন দিয়া পৰামৰ্শ যিখিনি জানো, ধৰক এতিয়া আধুনিক টেকন'লজি লাগিবই, মই নহ'লো হাৰ্ভেষ্টাৰ অবিহনে, কাৰণ মানুহ যিটো আমাৰ ধৰক এতিয়া বনোৱাৰ যিটো দাম হৈছে খাই লৈ 500 টকা দিব লাগে, কিন্তু 500 টকা দিব

বুলি আমি চিন্তা কৰিব লাগে এতিয়া। গতিকে যদি আমি এখন ধৰক ঘৰত আমাৰ পাৱাৰ টিলাৰ আছে, ট্ৰেক্টৰ আছে, কিন্তু আমাৰ এটা ক্ষেত্ৰত আমি মানে পিছ পৰি আছোঁ, আমাৰ মাটিবিলাক হৈছে মানে হাই লেণ্ড, ল' লেণ্ড, মিডিল লেণ্ড, মানে ওখ চাপৰ মাটি। তাৰ কাৰণে লেজাৰ মেচিন আছে যি কাৰণে মাটিটো সমান কৰি দিব পাৰে। সেনেকুৱা যদি এফপিঅ'বিলাকত, যিবিলাকত কাষ্টম হিয়াৰিং চেণ্টাৰ আছে, সেইবিলাকত যদি লেজাৰ মেচিন একোটা দিব পাৰে, কাৰণ আমাৰ যেতিয়া পানীটো কি হয় কিছুমান ঔষধ দাম হয়, যাৰ কাৰণে ঔষধখিনিত আমাৰ বনগাজ

0: তাৰমানে ধৰক আমাৰ এইটো ছাইডত মানে এই লেজাৰ মেচিনটোৰ খুব প্ৰয়োজন, মাটিখিনি যাতে সমান কৰিব পাৰি।
1: আপুনি বিশেষভাৱে থলুৱা জাতৰ ধান খেতিৰ লগত যিহেতু জড়িত, আপুনি যথেষ্ট কথা ইতিমধ্যে আমাক অৱগত কৰিলে। এতিয়া আমি থলুৱাভাৱেতো ধানৰ বীজবিলাক ঘৰে ঘৰে মানে ৰখা হয়, বীজবিলাক সংগ্ৰহ কৰা হয় পিছৰ খেতিৰ কাৰণে, নহয় জানো? কিন্তু এতিয়া ঠায়ে ঠায়ে দেখা গৈছে যে অসমৰ বিভিন্ন ঠাইত এই জাতবিলাক কিন্তু বীজবিলাক হেৰাই গৈছে, এই জাতবিলাক হেৰাই গৈছে। এতিয়া যদি বিচাৰে কৃষকে কৰিবলৈ, তেতিয়াহ'লে সেই বীজবোৰ পাব পৰা কিবা উপায় আছে নে নাই?
0: উপায় আছে। আপুনি ডিষ্ট্ৰিক্ট ৱাইজ কৃষি বিজ্ঞান কেন্দ্ৰ আছে,
1: হয়,
0: কৃষি বিজ্ঞান কেন্দ্ৰত যদি যোগাযোগ কৰে তেখেতসকলৰ এটা যোৰহাটত তিতাবৰত মানে সংৰক্ষণ, ধান সংৰক্ষণ কেন্দ্ৰ আছে তিতাবৰত, মই নিজে গৈছোঁ তাত। তাত কিন্তু এইবিলাক জাত, আমাৰ যিমান থলুৱা জাত, এতিয়া চাব বানপানী হৈছে, বানপানীত আমাৰ ধানবিলাক নষ্ট হৈছে, কিন্তু এতিয়া নমলি বুলি এটা জাত আহিছে, একদম কম দিনৰ জাত, সেইটো কিন্তু আমাৰ যেনেকুৱা দুবিচিকা ইকৰা, সেই জাতটো এতিয়া মানে কৰিব দিছে গভমেণ্টে। নমলি, নমলিটো কিন্তু আমাৰ এইটো মৰিগাঁও এইটো ছাইডত মানে কলং কপিলি, কলং বুলি এটা জাত আহিছে, এইবিলাক কিন্তু আমাৰ নদী বা হেৰিৰে নামকৰণৰ। গতিকে এতিয়া যিবিলাক বানপানী হৈছে এতিয়া বৰ্তমান সেই জাতটো কৰি আছে, মানে ধৰক বৰ বেছি 90 বা 80 দিনত সেইটো হয়, কম দিনৰ ভিতৰত হয়। গতিকে এই ক্ষেত্ৰত আমাৰ মানে থলুৱা জাতটোৰ বহুত অৱদান আছে। ধৰক বানপানী হৈ গ'ল, হৈ যোৱাৰ পিছত আমাৰ কি হ'ল, হাইলিং যিবিলাক বাইচমতি হওক, ৰঞ্জিত হওক, এইবিলাক ধানত তাৰমানে কি হয়, টাইমটো গুচি যায়, তেতিয়া আমি শালি খেতি কৰিব লাগে। শালি খেতিত হয়তো বোকা বন্নী জহা ধান সেইবিলাকৰো কঠীয়া নাথাকে, চব বানপানীত যায়, তেতিয়া কি কৰে এই নমলি খেতিটো, নমলি ধানটো আমাক দিয়ে, তাত 20 দিনত কঠীয়াটো লগাব পাৰি, 80 বা 90 দিন এই ধানটো প্ৰডাকশ্যন হয়। এইবিলাক আমাৰ থলুৱা জাত।
1: আজি আমি আপোনাৰ পৰা খেতি সম্বন্ধে বহুখিনি কথাই জানিব পাৰিলোঁ, আৰু খেতিয়কসকলক চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক, কিমানখিনি সহায় সহযোগিতা আগবঢ়াইছে সেইখিনিও বহুতখিনি আমি জানিব পাৰিলোঁ। গতিকে আপুনি সমাজৰ বাবে সঁচাকৈয়ে আদৰ্শৰ বাণী কঢ়িয়াইছে। আপোনাৰ কৃষিকৰ্মলৈ আমাৰ অযুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ।
2: কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত নিৰ্মল হালৈৰ সৈতে সাক্ষাৎকাৰ শুনিলে, কথা পাতিলে শিখামণি দত্তই।

0: संकट के समय प्रधानमंत्री फसल बीमा योजना किसानों के लिए वरदान है।
1: अब सूखा पड़े या बाढ़ आ जाए कोई डर नहीं,
2: अब ओले पड़े या कीट पतंगे फसल खा जाए कोई फिक्र नहीं,
3: क्योंकि हमने लिया है प्रधानमंत्री फसल बीमा।
4: बुआई से फसल कटाई तक हर जोखिम का दावा, न्यूनतम प्रीमियम पर अधिकतम भुगतान का वादा।
5: योजना से हर साल जुड़ रहे हैं 5 करोड़ से ज्यादा किसान, अब आपकी है बारी।
4: नजदीकी कृषि कार्यालय, सहकारी समिति, बैंक शाखा, अधिकृत बीमा कंपनी या जनसेवा केंद्र में स्वेच्छा से करा सकते हैं पंजीकरण।
5: फसल बीमा पोर्टल या फसल बीमा ऐप द्वारा भी कराया जा सकता है पंजीकरण।
4: प्रधानमंत्री फसल बीमा योजना, आपकी फसलों का संपूर्ण सुरक्षा कवच। कृषि एवं किसान कल्याण मंत्रालय।
6: এতিয়া আগবঢ়াইছো বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে অনুকূল বতৰৰ বাবে বৰ্তমান সময়ত শালি খেতিত মজা খোৱা পোক আৰু খুৰপোক নামৰ লেটাজাতীয় পোকৰ আক্ৰমণ দেখিবলৈ পোৱা যাব পাৰে। বিভিন্ন অনিষ্টকাৰী পোকৰ পৰা ৰক্ষা পাবৰ বাবে কৃষকসকলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে আৰু অহা সপ্তাহত যিহেতু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই, সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। অহা সপ্তাহৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলে মাটিমাহৰ বীজ সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব, সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা কৃষি পৰামৰ্শ হৈছে ধাননি পথাৰ, আলি আৰু ইয়াৰ আশে পাশে থকা অপতৃণ আৰু ঘাঁহ বন পৰিষ্কাৰ কৰি ৰাখিব, এইবোৰত খুৰপোকে আশ্ৰয় ল'ব পাৰে। মাটিমাহ আৰু মগুমাহ 30 ছেপ্টেম্বৰৰ ভিতৰত সিঁচিব লাগে। সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰৰ মাজভাগলৈ। খাৰিফ তিল ভালদৰে পানী ওলাই যোৱা বালিচহীয়া পলসুৱা মাটিত ভাল হয়। মাটি 3-4 বাৰ হাল বাই ভালদৰে সমান কৰি ল'ব লাগে। কৃষকসকলে এতিয়া মূলাৰ বীজ সিঁচিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে এই সময় উপযুক্ত। নেমুটেঙা গছত যদি গা গছ বিন্ধা কৰা পোকৰ আক্ৰমণ

0: আক্রমণ দেখে নিবাৰণৰ বাবে বিন্ধাবোৰত তাঁৰ ভৰাই পোকবোৰ ধ্বংস কৰি মাটিৰে বিন্ধাবোৰ বন্ধ কৰি দিব। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে, বানপানীৰ ফলত যদিহে কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে তেন্তে কঠীয়াৰ পৰিৱৰ্তে 100 দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বদিনীয়া জাত যেনে লুইট, কপিলি, দিচাং আদিৰ গজালি ওলোৱা বীজ পোনে পোনে মূল পথাৰত ছেপ্টেম্বৰ মাহৰ 10 তাৰিখলৈকে সিঁচিব পাৰে। বানপানী অধ্যুষিত অঞ্চলত মনোহৰ শালি, এন্দ্ৰিউ শালি, প্ৰসাদভোগ আদি জাতৰ বুঢ়া কঠীয়া ভাদ মাহৰ শেষলৈকে ৰুব পাৰিব। অনুকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি মগুমাহ আৰু মাটিমাহৰ বীজ মূল পথাৰত সিঁচিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকী, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে, মাটিমাহ আৰু মগুমাহৰ খেতিৰ বাবে বৰষুণৰ ফলত মাটি অধিক সেমেকা বা পানী জমা হৈ থাকিলে এতিয়াই বীজ সিঁচা পৰিহাৰ কৰিব। যিসকল কৃষকে এতিয়াও আগতীয়া ফুলকবিৰ বীজ সিঁচা নাই তেওঁলোকে বৰষুণ নথকা উপযুক্ত সময়তহে নাৰ্চাৰী প্ৰস্তুত কৰি বীজ সিঁচিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
1: पुतला बोल रहे
2: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं?
1: मतलब
2: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी शुद्धता झलकती थी हाँ? माटी भी तंदुरुस्त और लोग भी पहली वाली बात कहा
1: परम तो सब यही डाले हैं
2: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
1: सच है
2: रे बेटे एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
1: ठीक है भाई मैं भी आज तो जैविक खेती शुरू करूंगा
3: माटी से प्रेम की परंपरा है परंपरागत खेती
0: एटिया हुनक पासोली आरो माहजातीय शस्यर हेहटिया बजार दर বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 3,000 টকা, তিতাকেৰেলা 3,500 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 3,000 টকাৰ পৰা 4,000 টকা, বিলাহী 3,000 টকাৰ পৰা 4,000 টকা, মিঠালাও 1,200 টকাৰ পৰা 2,000 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, গাজৰ 6,500 টকাৰ পৰা 7,500 টকাৰ ভিতৰত, জলকীয়া 5,000 টকাৰ পৰা 6,000 টকাৰ ভিতৰত, কোমোৰাৰ দৰ প্ৰতি কুইণ্টলত 1,000 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, জিকা 2,500 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভোল 2,500 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, মূলা 2,500 টকাৰ পৰা 3,000 টকা, বিট 4,000 টকাৰ পৰা 6,000 টকা, বন্ধাকবি 2,000 টকাৰ পৰা 3,000 টকা, স্কোৱাছ 1,500 টকাৰ পৰা 2,000 টকা, কেপচিকাম 3,000 টকাৰ পৰা 5,000 টকা, পটল 2,300 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভেন্দি 3,000 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, কচু 3,000 টকাৰ পৰা 4,000 টকা, লাও 2,000 টকাৰ পৰা 3,000 টকা, পালেং শাকৰ দৰ 100 মুঠিত 100 টকা, উৰহীৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,500 টকা, লেচেৰা 4,000 টকাৰ পৰা 5,000 টকা, নেমুৰ দৰ প্ৰতি পোনত 160 টকাৰ পৰা 180 টকাৰ ভিতৰত, পদিনা 100 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলাৰ দৰ প্ৰতি কুইণ্টলত 4,000 টকাৰ পৰা 4,500 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,000 টকাৰ পৰা 3,500 টকা, গোটামগু 10,200 টকাৰ পৰা 11,800 টকা, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,500 টকা, মাটিমাহ 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইলৰ প্ৰতি কুইণ্টলৰ দৰ 8,900 টকাৰ পৰা 11,400 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকা, বুটৰ দাইল প্ৰতি কুইণ্টলত 7,500 টকাৰ পৰা 8,400 টকা, আলু 900 টকাৰ পৰা 1,800 টকা, পিঁয়াজ 5,300 টকাৰ পৰা 6,000 টকা, সৰিয়হ প্ৰতি কুইণ্টলৰ দৰ 6,750 টকাৰ পৰা 7,000 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 15,000 টকাৰ পৰা

0: 70,000 টকা, আদা 11,000 টকাৰ পৰা 13,000 টকা, শুকান জলকীয়া 21,000 টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনী 5,900 টকাৰ পৰা 6,000 টকা, তামোলৰ প্ৰতিপোনৰ দৰ 300 টকাৰ পৰা 550 টকাৰ ভিতৰত, পাণৰ প্ৰতিকুৰিৰ দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ টিনৰ দৰ 2,180 টকাৰ পৰা 2,580 টকাৰ ভিতৰত, 15 কেজিৰ বনস্পতি ঘিৰ প্ৰতিটো টিনৰ দৰ 2,230 টকাৰ পৰা 2,250 টকা আৰু গোমধানৰ প্ৰতি কিলোৰ দৰ 2,000 টকাৰ পৰা 4,800 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
1: আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: आ गया है विकसित भारत जी राम जी।
1: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ডঃ ভূপেন হাজৰিকাৰ কৰ্মৰাজি সংৰক্ষণৰ বাবে 35,37,00,000 ব্যয়ৰ লক্ষ্যৰে কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ এটা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন 29 নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত সুধাকণ্ঠৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কাইলৈ নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব বুলি ৰাজ্যিক মুখ্য নিৰ্বাচন বিষয়াৰ প্ৰকাশ অহা বছৰৰ পৰা কৃষকসকলক ব্যাপক হাৰত অগৰৰ পুলি বিতৰণ কৰা হ'ব বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য আৰু চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। গীতৰ হেজাৰ শ্ৰোতাৰ বাবে আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান গোৱা বিশ্ববন্দিত শিল্পী ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়। প্ৰীতি দিগ্বলয়ত গতিশীল গীত গাই মানুহৰ মনত নতুন সাহৰ সঞ্চাৰ কৰা, গীতেৰে সমাজত মানৱতা আৰু সমন্বয়ৰ বাৰ্তা বিলাই বিশ্বৰ বুকুত উজ্জ্বল নিদৰ্শন ৰাখি যোৱা গণশিল্পীগৰাকীৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান আজি বিভিন্ন অঞ্চলত শ্ৰদ্ধাৰে আয়োজন কৰা হয়।

0: 1926 চনৰ আজিৰ দিনটোতে শদিয়াত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকা এগৰাকী গীতিকাৰ, কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, লেখক, সাংবাদিক আৰু ৰাজনীতিবিদ হিচাপে সুপৰিচিত আছিল। 2011 চনৰ 5 নৱেম্বৰত মৃত্যু হোৱা শিল্পীগৰাকীৰ এইবেলি জন্ম শতবৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত, মাত তথা সৃষ্টিৰাজিক ধৰি ৰখাৰ প্ৰয়াসেৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰূপায়িত শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে আজি জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ স্বনামধন্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে 100গৰাকী শিল্পীয়ে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে শীৰ্ষক গীতটি
1: পৰিৱেশন কৰে।
0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শিল্পীগৰাকীৰ জীৱন, কৰ্ম আৰু চিন্তাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে ইনষ্টা ৰীল প্ৰতিযোগিতাও আজি মুকলি কৰে। এই অনুষ্ঠানতে ভূপেন হাজৰিকাৰ সৃষ্টি কৰ্মৰাজি সংৰক্ষণ কৰি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ মানসেৰে মুখ্যমন্ত্ৰীয়ে 35 কোটি 37 লাখ টকা ব্যয় সাপেক্ষে এটা সংগ্ৰহালয়ৰ আধাৰশিলা ভাৰ্চুৱেল

0: মাধ্যমেৰে স্থাপন কৰে। সংগ্ৰহালয় নিৰ্মাণৰ বাবে উত্তৰ পূব পৰিষদে 14 কোটি টকা অনুদান আগবঢ়োৱা বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। সামাজিক মাধ্যমৰ প্ৰসাৰ নোহোৱা সময়তে সুধাকণ্ঠৰ গীতে অসম তথা ভাৰততে নহয় সমগ্ৰ বিশ্বৰ অগণন লোকক মুগ্ধ কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম সামাজিক মাধ্যমৰ সময়ছোৱাত হোৱা নাছিল। ডক্টৰ ভূপেন হাজৰিকাৰ অনুষ্ঠান আমি ফেচবুক ইনষ্টাগ্ৰামত দেখা নাছিলো। যি সময়ত তেখেতে সৃষ্টি আৰম্ভ কৰিছিল, সৃষ্টিক এক অনন্য পৰ্যায়লৈ লৈ গৈছিল, সেই সময়ত চলচ্চিত্ৰ সীমিত আছিল, আন মাধ্যমবিলাক আনকি দূৰদৰ্শন দৃশ্য শ্ৰাব্য মাধ্যমো সীমিত আছিল। সেই সময়ত টেপ ৰেকৰ্ডাৰ আৰু গ্ৰামোফোনৰ জৰিয়তে গান শুনা আদ্যবন্ত অসমীয়াৰ সম্পদ আছিল। কিন্তু তাৰ মাজতো ডক্টৰ ভূপেন হাজৰিকাৰ গীত আদ্যবন্তৰ মাজত সীমাবদ্ধ হৈ থকা নাছিল। তেখেতৰ গানে অসমৰ প্ৰতিজন মানুহৰ হৃদয়ক স্পৰ্শ কৰিছিল।
0: শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান 29 নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
1: অহা 29 নৱেম্বৰ তাৰিখে নতুন দিল্লীত আমি ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিম। ভাৰত মণ্ডপমত এই সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডক্টৰ ভূপেন হাজৰিকাৰ সামৰণি জন্ম শতবাৰ্ষিকীৰ সামৰণি উৎসৱত উপস্থিত থকাৰ বিষয়েও তেখেতৰ আগ্ৰহ আমাক জনাইছে আৰু নিশ্চিতভাৱে আমি ভাৰতৰ ৰাজধানীত সমগ্ৰ দেশৰ সন্মুখত ডক্টৰ ভূপেন হাজৰিকাক আকৌ এবাৰ লৈ যোৱাৰ বাবে এটা নতুন সুযোগ আমি লাভ কৰিম। এই অনুষ্ঠানটো উদযাপনৰ ক্ষেত্ৰত মই সকলো অসমবাসী ৰাইজৰ সহযোগিতা বিনম্ৰতাৰে সৈতে কামনা কৰিছো।
0: সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ উপজাদিনৰ উলগ তথা শ্ৰদ্ধা জনাই সদৌসম ছাত্ৰ সন্থাই দীঘলীপুখুৰী পাৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ডক্টৰ হাজৰিকাৰ স্মৃতিত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। গীতৰ মাজেৰে দেশ আৰু সমাজ গঢ়াৰ বাবে সকলোৱে সংকল্প ল'ব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতো আজি এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। আজি সন্ধিয়া 6 বজাত দীঘলী পুখুৰী পাৰত ছাত্ৰ সন্থাৰ উদ্যোগত উদ্দীপনা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত আজি ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। অসম সাহিত্য সভাৰ উদ্যোগত যোৰহাট সাহিত্য সভা আৰু লিচুবাৰী শাখা সাহিত্য সভাৰ সহযোগত ৰাধাকান্ত সন্দিকৈ ভৱনত আজি কিংবদন্তী শিল্পীগৰাকীৰ শতবৰ্ষৰ শ্ৰদ্ধাৰ্থ অনুষ্ঠানৰ আয়োজন কৰা হয়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত আজি আয়োজিত কাৰ্যসূচীত বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ কালজয়ী সৃষ্টি, মানৱতাবাদী আৰু সমাজ সংস্কৃতিৰ প্ৰতি অৱদানক স্মৰণ কৰা হয়। দৰং জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত আজি মন্ত্ৰী নীলিমা দেৱীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ লয়। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ত্যাগ ক্ষেত্ৰত সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে আজি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। একেদৰে মাজুলী জিলাত শিল্পীগৰাকীৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকী পালন কৰা হয়। অনুষ্ঠানত শিল্পীগৰাকীৰ কালজয়ী গীতৰ জৰিয়তে অসমীয়া সংস্কৃতি তথা সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰা হয়। অনুষ্ঠানত শিল্পীগৰাকীৰ বিভিন্ন যুগজয়ী গীত পৰিৱেশন কৰা হয়।

0: দূরিতে এক গভীর আস্থার গান।
1: শ্রোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
2: অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কাইলৈ নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব। ৰাজ্যিক মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰি কয় যে উপ নিৰ্বাচনৰ বাবে সমষ্টিটোত 2330টা ভোটগ্ৰহণ কেন্দ্ৰ সাজু কৰি তোলা হৈছে। অহা 15 ছেপ্টেম্বৰত পলিং প্ৰিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ'ব বুলি তেওঁ কয়।
3: অসমত আপোনাৰ জানে যেনেকৈ নাও যে লোকসভা সমষ্টিত উপ নিৰ্বাচন উপস্থিত হ'ব। 6 অক্টোবৰ দিনটো নিৰ্ধাৰিত কৰা হৈছে। অহাকালি নটিফিকেশ্যনটো কমিশ্যন পৰা ওলাব আৰু আমিও ইয়াত আমাৰ আসাম গেজেটৰ নটিফিকেশ্যন ওলাম। ৰিটাৰ্ণিং অফিচাৰ আমাৰ নাগাঁও ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ হ'ব আৰু 16 তাৰিখ লৈ নমিনেশ্যন দিয়াৰ অন্তিম তাৰিখ আৰু 17 তাৰিখ স্ক্ৰুটিনি আৰু 19 তাৰিখে আমাৰ উইড্ৰলৰ দিন আছে। তাৰপিছত মানে আমি যদিও ইলেকশ্যনটো এনাউন্স যোৱাকালি হৈছে, আমি অলৰেডি দুমাহ পৰা আমাৰ প্ৰেপাৰেশ্যনটো কৰি আছো। আমাৰ যে FLC ফাৰ্ষ্ট লেভেল চেকিং অফ ভোটিং মেচিন আমাৰ

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি চলিত বছৰৰ আগষ্টলৈকে জিলাখনত সৰ্পদংশনৰ বলি হৈ চিকিৎসাধীন হোৱা 244গৰাকী লোকে সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিছে। 2025-26 বিত্তীয় বৰ্ষত জিলাখনৰ চৰকাৰী চিকিৎসালয়সমূহত সৰ্পদংশনৰ বাবে মুঠ 509গৰাকী লোক ভৰ্তি হৈছিল বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছে। সৰ্পদংশনৰ ঘটনা ঘটিলে বিলম্ব নকৰাকৈ লগে লগে চৰকাৰী চিকিৎসালয়লৈ আহিবলৈ জনসাধাৰণক জিলা স্বাস্থ্য বিভাগে আহ্বান জনাইছে। অসংক্ৰামক ৰোগৰ আগতীয়া চিনাক্তকৰণ, পৰীক্ষা নিৰীক্ষা আৰু চিকিৎসা ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে বজালী জিলাৰ পাঠশালাৰ শ্বহীদ মদন ৰাউতা মহকুমা অসামৰিক চিকিৎসালয়ত আজি জিলা পৰ্যায়ত পৰ্যালোচনা বৈঠক আৰু প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত নাৰ্ছ, স্বাস্থ্যকৰ্মী আৰু সামূহিক স্বাস্থ্য বিষয়াসকলক অসংক্ৰামক ৰোগ সম্পৰ্কীয় বিভিন্ন দিশত প্ৰশিক্ষণ দিয়া হয়। প্ৰশিক্ষণ কাৰ্যসূচীত 80 বছৰ বা তাতকৈ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলৰ ঘৰে ঘৰে গৈ চিকিৎসা সেৱা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। ডঃ ভূপেন হাজৰিকাৰ কৰ্মৰাজি সংৰক্ষণৰ বাবে 35,37,00,000 টকা ব্যয়ৰ লক্ষ্যৰে কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ এটা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন। 29 নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত সুধাকণ্ঠৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কাইলৈ নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব বুলি ৰাজ্যিক মুখ্য নিৰ্বাচন বিষয়াৰ প্ৰকাশ। অহা বছৰৰ পৰা কৃষকসকলক ব্যাপক হাৰত অগৰৰ পুলি বিতৰণ কৰা হ'ব বুলি কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাৰ মন্তব্য। আৰু চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: Don Marliatum, Laponapor, Nalitum, English Salun, Ajaymik Angding Along Pen, Lunger, Arjulong Ektanglo, Laki Akaswani Dipu.
1: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেনচন যোজনা মোদীজীৰ সংকল্প
2: যোজনা উন নৌজৱানৰ কে লিয়ে হে তাকি আপ জব 60 সাল কে হোগে আপকো কভি কিছি কে সহাৰে কি জৰুৰত না পৰে আপ আপনা বুঢ়াপা ভি গৰো কে সাথ বিতা সকো
1: এতিয়ালৈ এই যোজনাত 9 কোটি 50 লাখতকৈ অধিক লাভার্থী জড়িত হৈছে যদি আপুনিও 18 পৰা 40 বছৰৰ ভিতৰৰ তেন্তে মাহিলি অটল পেনচনৰ হৈতে যোজনাৰ তিনিটা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ হৈতে যোগাযোগ কৰক